0: গাহনা পিয়াৰ হে ফিল্মখনৰ যিকোনো এটি গীত শুনাই দিলে হব মোক।
1: আচ্ছা, যিকোনো এটা না? ওকে ওকে, ঠিক আছে। আৰু কাৰ লগত শুনিব
0: স্যার? প্ৰথমতেতো আপোনাক এই গীতটো শুনাব বিচাৰিম।
1: ওকে, থ্যাংক ইউ।
0: আৰু মোৰ লগতে শুনিব অমল বসুমতাৰী, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, ৰমেশ পাত্ৰ, নীলোৎপল দুৱৰা, মন্টু বৰুৱা, দিনেশ শৰ্মা, চম্পী দত্ত, লগতে হেল্ল' ফৰমাইচৰ লগত জড়িত থকা প্ৰতিগৰাকী শ্ৰোতালৈ আগবঢ়াব বিচাৰিছোঁ।
1: অ'কে, তহৰ দ্বাৰা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। শুনো আপোনাৰ পচন্দিতা গান।